다 rāngwāngwā sūmbacī, rāngwāngwā yinā, tā tātā nā sīkā nāngwālō yinā, hindū nā sī yinā, sīm nīgōchī shī gyū mūnūm yinā, gyū yinā, sīm nīgōchī, ītūngā tō gyū tī sī chū mūnū yāyā, nā nā nōm shūpū yinā, shī gyū mūnū dhirī yīm yinā, tā sāngjī sī nāngwā yinā, lūbū shī gyū dhā jīm nōngwā tō, bēnā cī tī kī lūbū shī ngā rā mā tō tā bō yīmē wā rē, ītūngā tō yāyā, sīm chī, kēwā chī mā gōsū, mū tū yā wāngwām shī dhī, bēnā bēnā shī gyū tī dhī dhī, kā mā tī dhī dhī dhī kā sīm sārbā tī dhī yā gāy dhōm yī. That's a little bit of a No dan shen made nom ni ijiksha taji rawan chen de ta ni ti ho me ore da zalo de ut to ni bio ta ni ba che do de ba ne bir ne da ba ti ngo do de sam na to na kri jum ta sum ba che sem sam ba ni ge che sem sam ba ni ge che dum da che ha che go so de nom sem sam ba ni ge che ri ba to na che ore ta ni yir ba shi ti shu so ina sem sam ba se ne bur bir se sem sam ni na sem ni na rang sem je me ore la sam ni na sem ra ma do lu bu mu no ni ge te dum da lu bu ni ge che Tongju mundum ni ore, lubu chi tatangar chala imbo, utnang kambu tongju lazi tuyo nomi, utnang kambu sim si chuyo ni gomo do, asli ka nuwa nina mundum ni gende, sim tsam nina, sim mada shenna sika mundum chuyo ni gyo, ore, sim tsam pa ni, mengrang utonga to tonimi ore la, tat birsi kaya ni do dewa da, sim tsam pa si zu le jumdik namsha chi, nambur kaba di marti shi ya jum le jumdik shi, tatangar pengu do di shusu ina, Tā wāzu mēndō tēnē mē ōrē lā, mēndō tē, kāmu sī tōng tē mē ōrē wāzu mēndō tē wū tēnē mē. Tā ngā rā wāzu hōl nē ngā, tā mī sūm jū shib jū ngā jū kō tēnē wī nā, ngā rā kāmu sī tē mēndō shā, kāmu tī tē yā, tā mēndō sī tōng sā rā mē ōrē. Tōng bū rū, kāmu sī mēndō tōng bū, rāng sī nōm lāng shī ngā wē, ī mēndō sī tōng wā yī nā, nōm lāng sī tōng yī yī mē. Kālar sī nē bō nē nā, ō wā yī tī nī, bīng tī nī yī, shā tā shā yī mē ōrē lā. Tā sīm sāmbā sī sī kā nāng dō lō nē nā, mī tī sī tōng wā jī, bē nā. Adam ina se ut mendo tong chi mendo chi ozo anla se mo dong ne anla se tong ju mendo suete ji irba se tong ju mendo suete ozo su gu mi ti ti se mendo su mi ti ti se mendo su su su su su dong ne om da ozo mendo to ti mo ti mo do ban me ore la shi ne mi kang bu se ran se melon se te bu kang bu se tong ju mendo su su su de mendo ti ta anla se mendo tong chi mar su kang se mo dong da तो कैंसर में जो ख्याल हो रहा है इरबा से तो मुझे मर्सु कहाँ से मदों तो जुम्सिन से लोने ना उतना तो शुरू से जुम्सिन से लोने ना सेम सेम बसे सीने तो लोने ना अनलाग से में तो मुझे मेलों से में तो मुझे सी अनला बिना सेम ने ना तो मुझे बिना लेग अनला बिना लेग जो गर्श मनु में हो रहे लेसु सुई में अनला बिना चे नबा चे दी गया वो लेग जो मिनिया मिनिया ना लेग जो डिबू Minya, ichik se tong lom nida, kene ora. Ta, ngar kambu le su su su su su ime ore, tata na shu su me junju chumma nena. Itung odo, ta, rang rang se le su su su su di no gyumzen se, ngar kambu se tong ju go mendo ti no wanyi na, manom nida. Ta, big mat chi khensa dida nime ore. Ta, pe che gaji gayi lo nina, tata na ngar mat ti rasu me, la, mi, ida, sum no wina, la ti ore, la ti ichi, ichik mi ti, ichik ida ti, bir sum, Tambasu ya, hotel ting odoga gaya, ta si glass ti birisum buche ni go yina, tada na materasume. Ha si si tongju lo yina, tu si tongju mne. Kore, si yina la binang le jesu, namar da wode nome le, ha si si tongju lo, si plain si moton ya ya, si tongju lo yina, tu si amrit tongju mne da, chinap. Mi si tongbor ngar le jesu, si tongju ran le, ngar si si plain ran tongju me. Ida si si tongju lo yina, na ta krana ore. Cokpa utnong o tong yume. Ta table se je si glass ti ma do manum shu, naka sumgo no wanya na, ta rang rang sim na nga tong o do, mi ida binang sim tong yu ki kara je no wanya na table se je nom. Mi tong yu si je no wanya na table se je nom. Lak tong yu duzi je table se je no wanya na nom. Ta wana table se je kap ti no wa sum no wanya na, ore la, ti no wa sum no wanya na, ta tabu na itse je ta tang se tong ya kou rayim da. Si nye na melong se kap ti ma do manum e. कब थी मत मनुम शेने कब ठीक जगह जो कब शर्मा ने नो न्यू हो सुम्दा तो ये बोले पेचे सिलो ये ना ये दाग तो